0: श्रोताओ, आप सुन रहे थे कार्यक्रम सिरों की रंगोली। FM 100.2 MHz पर यह आकाशवाणी का हाफलॉन्ग केंद्र है। आइए अभी सुनते हैं पुआर आंचलिक बातोरी आकाशवाणी के गुवाहाटी केंद्र से।
1: এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, অসম বিধানসভাৰ বাজেট অধিৱেশনৰ আজি দ্বিতীয় দিন, সদনৰ শূন্যকালীন ঘণ্টাত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ আলোচনা, অসম চুক্তিৰ আধাৰত ৰাজ্যত 172,673 বিদেশী চিনাক্ত, 31,789 বিদেশীক বহিষ্কাৰ, জাপানৰ ৰাষ্ট্ৰদূতৰ সৈতে নতুন দিল্লীত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আলোচনা, গুৱাহাটীত দুদিনীয়াকৈ অনুষ্ঠিত ব্ৰিক্ছ ৰাষ্ট্ৰৰ মাদক দ্ৰব্য বিৰোধী সংস্থাৰ মুৰববীসকলৰ বৈঠকৰ আজি সামৰণি, আৰু বিশ্বকাপ ফুটবলত পৰ্তুগালক হৰুৱাই স্পেইনৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ, 4-1 গ'লৰ ব্যৱধানত আমেৰিকাৰ বিৰুদ্ধে বেলজিয়ামৰ জয়লাভ।

0: নমস্কাৰ, এতিয়াৰ বাতৰিৰ সৈতে মই জিন্তিৰাণী ডেকা। ষোড়শ অসম বিধানসভাৰ বাজেট অধিৱেশনৰ আজি দ্বিতীয়টো দিন। পুৱা 9:30 বজাৰ পৰা সদনৰ দ্বিতীয় দিনৰ কাম কাজ আৰম্ভ হ'ব। সদনৰ শূন্যকালীন ঘণ্টাত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা হ'ব। ড্ৰাগছমুক্ত অসম সন্দৰ্ভতো আজি সদনত আলোচনা হ'ব। সদন পৰিচালনা নিয়মাৱলীৰ 301 নিয়মৰ অধীনতো বহুকেইটা বিষয়ত আলোচনা হ'ব। কালিৰে পৰা অনুষ্ঠিত 21-দিনীয়া অধিৱেশনত মুঠ 16খন বৈঠক অনুষ্ঠিত হ'ব। বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই 10 জুলাইত ডঃ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন পূৰ্ণাংগ বাজেট উত্থাপন কৰিব। অহা 31 জুলাইত বাজেট অধিৱেশনৰ অন্ত পৰিব। ৰাজ্যত অনিয়মীয়া বিদ্যুৎ যোগান, চৰকাৰী বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ সংখ্যা হ্ৰাস, বিদেশী চিনাক্তকৰণৰ নামত স্বদেশী লোকক হাৰাশাস্তি কৰাকে ধৰি বিভিন্ন বিষয়ক লৈ সভা স্থগিত প্ৰস্তাৱ উত্থাপনেৰে সদনত আলোচনা বিচাৰি ব্যৰ্থ হোৱাত কালি বিধানসভা অধিৱেশনৰ প্ৰথম দিনাই বিৰোধীয়ে প্ৰতিবাদ কৰে। কালি অধিৱেশনৰ কাম কাজ আৰম্ভ হোৱাৰ পাছতে সদনত কংগ্ৰেছে প্ৰচণ্ড গৰমৰ মাজত ৰাজ্যজুৰি সঘনাই বিদ্যুৎ কৰ্তন হোৱা বিষয়ত আলোচনা কৰাটো বিচাৰে। আনহাতে ৰাজ্যত ক্ৰমাগতভাৱে চৰকাৰী বিদ্যালয়সমূহ বন্ধ কৰি দিয়া বিষয়ত সদনত ৰাইজৰ দলে আলোচনা বিচাৰে। AIUDFO বিদেশী চিনাক্তকৰণৰ নামত স্বদেশী লোকক হাৰাশাস্তি কৰাৰ বিৰুদ্ধে সৰব হয় আৰু এই বিষয়ত সদনত আলোচনা বিচাৰে। তিনিওটা দলে এইবোৰ বিষয়ত সভা স্থগিত প্ৰস্তাৱ আনিবলৈ বিচাৰে, কিন্তু অধ্যক্ষই এইকেইটা বিষয়ৰ আলোচনা পিছে পৰেও কৰা হ'ব বুলি উল্লেখ কৰি সভা স্থগিত প্ৰস্তাৱৰ অনুমতি নিদিয়াত তিনিওটা দলে সদন ত্যাগ কৰি ওলাই আহি বাহিৰত প্ৰতিবাদ কৰে। সদনত নৱগঠিত আমৰি সমষ্টিৰ বিধায়ক ডঃ হাবে কেৰাণক কালি উপাধ্যক্ষ হিচাপে নিৰ্বাচন কৰা হয়। বিজেপি, অসম গণ পৰিষদ আৰু BPF দলে ডঃ কেৰাণক উপাধ্যক্ষ নিৰ্বাচনৰ বাবে 3খন মনোনয়ন দাখিল কৰিছিল। বিৰোধী পক্ষই মনোনয়ন দাখিল নকৰাত তেওঁ বিনা প্ৰতিদ্বন্দ্বিতাৰে উপাধ্যক্ষ নিৰ্বাচিত হয়।
1: মনোনয়ন পত্ৰ দাখিল কৰিছে প্ৰথমখন ভাৰতীয় জনতা পাৰ্টীৰ পৰা প্ৰাৰ্থী শ্ৰী হাবে কেৰাণ, প্ৰস্তাৱক শ্ৰী পীয়ুষ হাজৰিকা, সমৰ্থক শ্ৰী সুশান্ত বুঢ়াগোহাঁই। দ্বিতীয়খন অসম গণ পৰিষদ দলৰ পৰা প্ৰাৰ্থী হাবে কেৰাণ, প্ৰস্তাৱক ডঃ তপন দাস, সমৰ্থক ধৰ্মেশ্বৰ ৰয়। তৃতীয়খন BPF দলৰ পৰা প্ৰাৰ্থী হাবে কেৰাণ, প্ৰস্তাৱক চৰণ বড়ো, সমৰ্থক মনেশ্বৰ বৰ্মাই দাখিল কৰিছে আৰু 3খনে বৈধ হয়। আন কোনো প্ৰাৰ্থী উপাধ্যক্ষ পদৰ বাবে মনোনয়ন পত্ৰ দাখিল নকৰাত শ্ৰী হাবে কেৰাণক বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হোৱা বুলি ঘোষণা কৰিলো।
0: সদনত কালি কেইবাখনো প্ৰতিবেদন দাখিল কৰা হয়। ইয়াৰ লগতে অসম বিধানসভাৰ সদস্যৰ প্ৰয়োজনীয় অৰ্হতাহীনতা দূৰীকৰণ সংশোধনী অধ্যাদেশ সন্দৰ্ভত সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীয়ুষ হাজৰিকাই বিবৃতি প্ৰদান কৰে। ইয়াৰ পাছতে এই বিষয়টো সন্দৰ্ভত এখন বিধেয়ক তথা অসম সামগ্ৰী আৰু সেৱাকৰ সংশোধনী বিধেয়ক সদনত উত্থাপন কৰা হয়। অসম চুক্তিৰ আধাৰত ৰাজ্যত বৰ্তমানলৈকে 1,72,673 জন বিদেশী চিনাক্ত কৰা হৈছে। চলিত বৰ্ষৰ 30 জুন পৰ্যন্ত ৰাজ্য চৰকাৰে 31,789 জন বিদেশী বহিষ্কাৰ কৰিছে। বিধানসভাত কালি গৃহ আৰু ৰাজনৈতিক বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই কথা প্ৰকাশ কৰিছে। অগপ বিধায়িকা দীপ্তিমণি চৌধুৰীয়ে বিদেশী চিনাক্তকৰণ সন্দৰ্ভত উত্থাপন কৰা এটা লিখিত প্ৰশ্নৰ উত্তৰত ডঃ শৰ্মাই কয় যে 29,663 জন বিদেশীক ইতিমধ্যে পুছবেক পদ্ধতিৰে বহিষ্কাৰ কৰা হৈছে। গোৱালপাৰা জিলাৰ মতিয়াৰ ট্ৰেঞ্জিট কেম্পত মুঠ 174 জন চিনাক্ত বিদেশীক ৰখা হৈছে বুলি তেওঁ সদনৰ মজিয়াত উল্লেখ কৰে। 2011 চনৰ পৰা চলিত বৰ্ষৰ 30 জুনলৈ মুঠ 2,366 জন বিদেশী বহিষ্কাৰ কৰা হৈছে। 2011 চনত 152 জন, 2012 চনত 66 জন, 2013 চনত 33 জন, 2014 চনত 26 জন, 2015 চনত 1 জন, 2016 চনত 13 জন, 2017 চনত 26 জন, 2018 চনত 35 জন, 2019 চনত 87 জন, 2020 চনত 69 জন, 2021 চনত 33 জন, 2022 চনত 63 জন, 2023 চনত 52 জন, 2024 চনত 8 জন, 2025 চনত 1,411 জন আৰু 2026 চনত 263 জন বিদেশীক বহিষ্কাৰ কৰা হৈছে। আনহাতে নাগৰিকত্ব সংশোধনী আইনৰ অধীনত এতিয়ালৈকে 70 জন লোকে নাগৰিকত্বৰ বাবে আবেদন কৰা বুলি মুখ্যমন্ত্ৰীয়ে সদনৰ মজিয়াত উল্লেখ কৰিছে। এইসকল আবেদনকাৰীৰ ভিতৰত 6 জন ব্যক্তিৰ আবেদন নিষ্পত্তি কৰি নাগৰিকত্ব প্ৰদান কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি নতুন দিল্লীত জাপানৰ ৰাষ্ট্ৰদূত অ'ন কেইচিৰ সৈতে আলোচনাত মিলিত হয়। এই আলোচনাত দুয়োগৰাকী নেতাই ছেমি কণ্ডাক্টৰ, স্বচ্ছ শক্তি আৰু জাপানী ভাষাৰ প্ৰশিক্ষণ সন্দৰ্ভত আলোচনা কৰে। অসমে জাপানী ভাষাৰ প্ৰশিক্ষণৰ ক্ষেত্ৰত বিশেষভাৱে গুৰুত্ব আৰোপ কৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে জাপানৰ প্ৰতিনিধিগৰাকীৰ আগত ব্যক্ত কৰে। সামাজিক মাধ্যমযোগে মুখ্যমন্ত্রী ডক্টৰ শৰ্মাই প্ৰকাশ কৰা মতে আলোচনাত দুয়োপক্ষৰ মাজত সহযোগিতাৰ নতুন ক্ষেত্ৰসমূহে স্থান লাভ কৰে। এই আলোচনা কালত ৰাষ্ট্ৰদূতগৰাকীয়ে মুখ্যমন্ত্ৰীক জাপানৰ পৰম্পৰাগত চাহমেলেৰে আপ্যায়ন কৰে। উল্লেখযোগ্য যে উদ্যোগ, প্ৰযুক্তি, দক্ষতা বিকাশ আৰু আন্তঃগাঁথনিৰ দৰে বিভিন্ন ক্ষেত্ৰত অসম আৰু জাপানৰ মাজত শেহতীয়াকৈ সহযোগিতা বৃদ্ধি পাইছে। জাপানে ভাৰতৰ বিভিন্ন প্ৰান্তত বিনিয়োগ কৰাৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছে। তেনে সময়তে মুখ্যমন্ত্ৰী আৰু জাপানৰ ৰাষ্ট্ৰদূতগৰাকীৰ এই বৈঠক গুৰুত্বপূৰ্ণ হৈ পৰিছে। ৰাজ্যৰ বন বিভাগে আজি বন সপ্তাহৰ সামৰণি উপলক্ষে প্ৰতিটো বিধানসভা সমষ্টিত জন্মদিন শপত উদ্যান শীৰ্ষক একোখনকৈ উদ্যান নিৰ্মাণৰ শুভাৰম্ভ কৰিব। ডিমৰীয়া সমষ্টিতো আজি এই উদ্যান নিৰ্মাণৰ শুভাৰম্ভ কৰা হ'ব। এই উপলক্ষে সোণাপুৰৰ টোপাতলিত আজি বিয়লি বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানত পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন আদি বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। বন আৰু পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কালি অসম বিধানসভাত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে বন বিভাগে চোৱা চিতা কৰিবলগীয়া এই উদ্যানখনত সমষ্টিৰ যিকোনো ব্যক্তিয়ে নিজৰ জন্মদিন উপলক্ষে একোটা গছপুলি ৰোপণ কৰিব পাৰিব। বিধানসভাত বিধায়ক মৃণাল শইকীয়াৰ প্ৰশ্নৰ উত্তৰত বনমন্ত্ৰীগৰাকীয়ে মানস ৰাষ্ট্ৰীয় উদ্যানত সেউজ ভূমি সংৰক্ষণ সন্দৰ্ভতো বক্তব্য প্ৰকাশ কৰে। উদ্যানখনৰ অপতৃণ আঁতৰ কৰাৰ নামত সেউজ ভূমি হ্ৰাস পাইছে নেকি বুলি বিধায়কগৰাকীৰ প্ৰশ্নৰ উত্তৰত বনমন্ত্ৰীগৰাকীয়ে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে। কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগত গুৱাহাটীত দুদিনীয়াকৈ অনুষ্ঠিত ব্ৰিক্ছ ৰাষ্ট্ৰৰ মাদক দ্ৰব্য বিৰোধী সংস্থাৰ মুৰববীসকলৰ বৈঠকৰ আজি সামৰণি পৰিব। গৃহ মন্ত্ৰালয়ৰ অধীনৰ মাদক দ্ৰব্য নিয়ন্ত্ৰণ সংস্থাৰ উদ্যোগত কালিৰে পৰা অনুষ্ঠিত এই বৈঠকত নিচাযুক্ত দ্ৰব্যৰ সৰবৰাহ আৰু ইয়াৰ অপব্যৱহাৰৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত ব্ৰিক্ছৰ সদস্য ৰাষ্ট্ৰ আৰু দেশৰ মাদক দ্ৰব্য বিৰোধী সংস্থাৰ মুৰববী তথা জ্যেষ্ঠ বিষয়াসকলে অংশ লৈছে। ভাৰতীয় প্ৰতিনিধি দলৰ নেতৃত্বত থকা মাদক দ্ৰব্য নিয়ন্ত্ৰণ ব্যুৰোৰ সঞ্চালক প্ৰধান অনুৰাগ গাৰ্গে এই বৈঠক মুকলি কৰি কয় যে ড্ৰাগছৰ সৰবৰাহ আৰু ইয়াৰ লগত জড়িত দ্ৰব্যসমূহৰ ব্যৱহাৰ ৰোধ কৰাৰ উদ্দেশ্যে গোলকীয় প্ৰত্যাহ্বানৰ মুখামুখি হোৱাৰ পৰিপ্ৰেক্ষিতত ব্ৰিক্ছ ৰাষ্ট্ৰসমূহৰ সামৰ্থ্য বৃদ্ধি আৰু এই সন্দৰ্ভত স্থিতি দৃঢ় হ'ব লাগিব। তেওঁ ডাৰ্ক নেট মঞ্চৰ জৰিয়তে সীমান্তৰ সিপাৰৰ পৰা মাদক দ্ৰব্যৰ সৰবৰাহৰ নেটৱৰ্কৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে আন্তঃৰাষ্ট্ৰীয় সহযোগিতা গঢ়ি তোলাৰ পোষকতা কৰে। ব্ৰিক্ছ ৰাষ্ট্ৰসমূহৰ মাজত মাদক দ্ৰব্যৰ সৰবৰাহক লৈ সৃষ্টি হোৱা সমস্যা নিৰ্মূল কৰাৰ বাবে আজি উমৈহতীয়া ঘোষণা পত্ৰ গ্ৰহণ কৰা হ'ব। সদৌ অসম ছাত্ৰ সন্থাৰ কালি অনুষ্ঠিত কাৰ্যনিৰ্বাহক সভাত কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। এই অনুসৰি সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আৰু অহা 8 আগষ্টত ছাত্ৰ সংগঠনটোৰ সংবিধান গৃহীত হোৱা দিনটোৰ 60 বছৰ পূৰ্তি উপলক্ষে হীৰক জয়ন্তী বৰ্ষ উদযাপনৰ লগতে শিল্পী জুবিন গাৰ্গৰ প্ৰথম মৃত্যুবাৰ্ষিকীত সন্থাৰ তৰফৰ পৰা কেইবাটাও কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। এই সন্দৰ্ভত ছাত্ৰ সংগঠনটোৰ মুখ্য উপদেষ্টা ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই এইদৰে কয়।
2: হিয়াৰ আমতো সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম 70 বৰ্ষৰ 2 মাহ বাকী আছে। এই 2 মাহত সদৌ অসম ছাত্ৰ সন্থাই বিস্তৃত কাৰ্যসূচী আমি গ্ৰহণ কৰিছোঁ। কিছুমান কাৰ্যসূচী সদৌ অসম ছাত্ৰ সন্থাই নিজাববীয়াকৈ গ্ৰহণ কৰিছোঁ আৰু কিছুমান কাৰ্যসূচী ভূপেন হাজৰিকাৰ সাংস্কৃতিক ন্যাসৰ লগত যৌথভাৱে ৰূপায়ণ কৰা হ'ব। জুলাই, আগষ্ট, ছেপ্টেম্বৰ 8 তাৰিখলৈকে বিস্তৃত কাৰ্যসূচী সমগ্ৰ অসমত ৰূপায়ণৰ প্ৰস্তুতি চলোৱা হৈছে। সুধাকণ্ঠগৰাকীৰ জন্ম 70 বৰ্ষ সমগ্ৰ অসমত প্ৰতিটো অঞ্চলত ৰূপায়ণ কৰিবৰ কাৰণে যুঁজা কৰা হৈছে আৰু ভূপেন হাজৰিকাৰ লগত সান্নিধ্য লাভ কৰা 100গৰাকী ব্যক্তিৰ লিখনিৰ এখন স্মাৰক গ্ৰন্থও প্ৰকাশ কৰিবলৈ যুঁজা কৰি থকা হৈছে।
0: বৰগীতৰ বিশিষ্ট শিল্পী খনা দাস আৰু বিশিষ্ট তবলাবাদক লিখন শৰ্মালৈ 2026 বৰ্ষৰ ৰখেশ্বৰ শইকীয়া বৰবায়ন সত্ৰীয় বঁটা আগবঢ়োৱা হৈছে। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ মাধৱদেৱ প্ৰেক্ষাগৃহত কাইলৈ আৰু পৰহিলৈ দুদিনীয়া কাৰ্যসূচীৰে হ'বলগীয়া এই বঁটা প্ৰদান অনুষ্ঠানত ছত্তীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকা মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব। দ্বিতীয় দিনা হ'বলগীয়া সাংস্কৃতিক অনুষ্ঠানত বিশিষ্ট সত্ৰীয়া নৃত্যশিল্পী ৰুবি বৰা বৰদলৈক সংগীত ভাস্বৰ বঁটা প্ৰদান কৰা হ'ব। আজি যশস্বী বাঁহীবাদক লোকসংগীতৰ সাধক প্ৰভাত শৰ্মাৰ উপজা দিন। বৰপেটাত জন্ম লাভ কৰা শিল্পীগৰাকীয়ে প্ৰথম অৱস্থাত ৰাজ্য চৰকাৰৰ তথ্য আৰু গণসংযোগ বিভাগত ষ্টাফ আৰ্টিষ্ট হিচাপে সেৱা আগবঢ়োৱাৰ লগতে পৰৱৰ্তী সময়ত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰে। বাঁহীবাদক হিচাপে এগৰাকী নিপুণ শিল্পীৰ পৰিচয় দিয়া প্ৰভাত শৰ্মাই অসমৰ থলুৱা বাদ্যযন্ত্ৰসমূহক লৈ পাঞ্চজন্য শংখধ্বনি নামেৰে এটা সুৰ সমলয় গঠন কৰিছিল। পাছলৈ এই দলটিয়ে দেৱগান্ধাৰ নামে পৰিচিত হয়। তেওঁ সন্তান, সন্ধ্যাৰাগ, সাৰথি, আপোনজন, মোহমুক্তি, কদমতলে কৃষ্ণন আছে, শ্ৰীমন্ত শংকৰদেৱ ইত্যাদি অসমীয়া চিনেমাত সংগীত পৰিচালক হিচাপে কাম কৰাৰ লগতে গুৱাহাটী

0: দূৰদৰ্শন কেন্দ্ৰৰ পৰা প্ৰচাৰিত পথৰুঘাটে ৰিঙিয়াই আৰু বিকুদৰ বৰুৱাৰ বিয়া আদি ধাৰাবাহিকৰ সংগীত পৰিচালনা কৰিছিল। তেওঁ সংগীত নাটক একাডেমী বঁটাকে ধৰি ভালেসংখ্যক বঁটা আৰু সন্মান লাভ কৰিছিল। 2021 চনত মৃত্যু হোৱা এগৰাকী লোকসংগীতৰ শিল্পীৰ বাঁহীৰ সুৰে আজিও বহু শ্ৰোতাক বিমল আনন্দ দি আহিছে। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত কালি নিশা ডালাছ ষ্টেডিয়ামত অনুষ্ঠিত নক আউট পৰ্যায়ৰ এখন খেলত স্পেইনে পৰ্টুগালক 1-0 পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। খেলখনৰ দ্বিতীয়াৰ্ধৰ ষ্টপেজ টাইমৰ প্ৰথম মিনিটত মাইকেল মেৰিনোৱে গ'ল দি স্পেইনৰ জয় নিশ্চিত কৰে। 2010 চনত দক্ষিণ আফ্ৰিকাত একমাত্ৰ বিশ্বকাপ খিতাপ জয় কৰাৰ পিছত স্পেইনে প্ৰথমবাৰৰ বাবে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। দলটোৱে শুকুৰবাৰে লছ এঞ্জেলছৰ ষ্টেডিয়ামত আমেৰিকা বা বেলজিয়ামৰ বিৰুদ্ধে খেলিব। ইয়াৰ পূৰ্বে কালি মেক্সিকো চহৰৰ এষ্টেকা ষ্টেডিয়ামত মেক্সিকোৰ বিৰুদ্ধে 3-2 জয়লাভ কৰি ইংলেণ্ডেও কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। ৰাউণ্ড অফ 16ৰ আন এখন মেচত নৰৱেৰ বিৰুদ্ধে 2-1 পৰাজয়ৰ সন্মুখীন হোৱাৰ পিছত কালি ব্ৰাজিলৰ প্ৰবীণ খেলুৱৈ নেইমাৰ জুনিয়ৰে আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰে। আনহাতে আজি পুৱা অনুষ্ঠিত ৰাউণ্ড অফ 16ৰ এখন খেলত বিশ্বকাপৰ পৰা আয়োজক দেশ আমেৰিকা বাহিৰ হ'বলগীয়া হয়। 4-1 ব্যৱধানত বেলজিয়ামৰ ওচৰত আমেৰিকা পৰাস্ত হয়। এই জয়ৰ পাছত বেলজিয়াম কোৱাৰ্টাৰ ফাইনেলত স্পেইনৰ মুখামুখি হ'ব। শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক মনজিৎ গগৈৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
1: আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহত ভিন ভিন বাতৰিয়ে শিৰোনাম দখল কৰিছে। অবৈধ অনুপ্ৰৱেশকাৰীক বিতাৰণৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা পুছবেক নীতিক সমালোচনা কৰি কালি AIDF প্ৰধান তথা বিধায়ক বদৰুদ্দিন আজমলে সভা স্থগিতৰ প্ৰস্তাৱ দিয়াৰ বাতৰিটো আমাৰ অসম কাকতে প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰি হিচাপে পৰিৱেশন কৰিছে। এই বাতৰিটোৰ শিৰোনাম এই পৰ্যন্ত 2,000+ পুছবেক, আজমলৰ মতে এয়া জংঘলৰাজ। কৌশলগত গোলকীয় অংশীদাৰিত্ব শক্তিশালী কৰাৰ লক্ষ্যৰে নতুন দিল্লীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জাপানৰ ৰাষ্ট্ৰদূত অনো কেইচিৰে বৈঠকত মিলিত হোৱা বাতৰিটো নিয়মীয়া বাৰ্তা কাকতে প্ৰথম পৃষ্ঠাত পৰিৱেশন কৰিছে। পেট্ৰলত 20% ইথানল মিহলোৱাৰ ফলত বাহনৰ মাইলেজ 30% হ্ৰাস পোৱা বুলি সামাজিক মাধ্যমত প্ৰচাৰ কৰা অভিযোগসমূহ কেন্দ্ৰই দৃঢ়তাৰে খণ্ডন কৰিছে। দেশজুৰি E20 পেট্ৰলক কেন্দ্ৰ কৰি অব্যাহত থকা উৰা বাতৰিক সম্পূৰ্ণ নস্যাত কেন্দ্ৰৰ ইথানলে নকমাই মাইলেজ বিকল নহয় ইঞ্জিন শিৰোনামেৰে অসমীয়া খবৰ কাকতে এই বাতৰিটোক মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। এতিয়া আহক আমি পুনৰ উভতি যাওঁ বাতৰিৰ মাজলৈ।
0: ধন্যবাদ মনজিৎ। বতৰৰ বতৰা। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে 2-1 পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 34°C আৰু সৰ্বনিম্ন 26°C হ'ব পাৰে বুলি বৰজাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। অসম বিধানসভাৰ বাজেট অধিৱেশনৰ আজি দ্বিতীয় দিন। সদনৰ শূন্যকালীন ঘণ্টাত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ আলোচনা। অসম চুক্তিৰ আধাৰত ৰাজ্যত 1,72,673 বিদেশী চিনাক্ত, 31,789 বিদেশীক বহিষ্কাৰ। জাপানৰ ৰাষ্ট্ৰদূতৰ সৈতে নতুন দিল্লীত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আলোচনা। গুৱাহাটীত দুদিনীয়াকৈ অনুষ্ঠিত ব্ৰিকছ ৰাষ্ট্ৰৰ মাদক দ্ৰব্য বিৰোধী সংস্থাৰ মুৰববীসকলৰ বৈঠকৰ আজি সামৰণি। আৰু বিশ্বকাপ ফুটবলত পৰ্টুগালক হৰুৱাই স্পেইনৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ। 4-1 ব্যৱধানত আমেৰিকাৰ বিৰুদ্ধে বেলজিয়ামৰ জয়লাভ। পুৱাৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। খন্তেক পাছতে জিলাৰ ৰেহৰূপ আৰু দিনৰ 11:00 বজাত মুখ্য বাতৰি শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিসমূহ হ'ল, ৰাজ্যত মাদক দ্ৰব্য সৰবৰাহ নিয়ন্ত্ৰণৰ বাবে গৃহ মন্ত্ৰালয়ে পদক্ষেপ গ্ৰহণ কৰিব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বিধানসভাত প্ৰকাশ, গুৱাহাটীত অনুষ্ঠিত ব্ৰিক্ছ ৰাষ্ট্ৰৰ মাদক দ্ৰব্য বিৰোধী সংস্থাৰ মুৰববীৰ বৈঠকৰ সামৰণি, মেৰামতিৰ বাবে শৰাইঘাটৰ পুৰণি দলং 13 জুলাইৰ পৰা বন্ধ থাকিব বুলি কামৰূপ মহানগৰ জিলা আয়ুক্তৰ ঘোষণা, বন বিভাগৰ উদ্যোগত ডিমৰিয়াত জন্মদিন সেউজ শপত উদ্যানৰ শুভাৰম্ভ আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত আজি আৰ্জেণ্টিনা ইজিপ্তৰ আৰু ছুইজাৰলেণ্ড কলম্বিয়াৰ মুখামুখি। নমস্কাৰ, বাতৰি পঢ়িছো অৰুণিমা গোস্বামীয়ে আৰু মোৰ সৈতে আছে পুলক গগৈ। এতিয়া শুনক বিতং বাতৰি। ৰাজ্যত মাদক দ্ৰব্য সৰবৰাহ নিয়ন্ত্ৰণৰ বাবে গৃহ মন্ত্ৰালয়ে কঠোৰ পদক্ষেপ গ্ৰহণৰ বিষয়ে প্ৰকাশ কৰিছে বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি বিধানসভাত ড্ৰাগছমুক্ত অসম সন্দৰ্ভত হোৱা আলোচনাত উল্লেখ কৰে। কংগ্ৰেছৰ বিধায়ক জাকিৰ হুছেইন ছিকদাৰে ৰাজ্যত মাদক দ্ৰব্য সৰবৰাহ সন্দৰ্ভত তথ্যসহ

0: চৰকাৰে কঠোৰ ব্যৱস্থা ল'ব বুলিও তেওঁ ঘোষণা কৰে। মুখ্যমন্ত্ৰীয়ে নিচাযুক্ত দ্ৰব্যৰ প্ৰতি আসক্তসকলৰ পুনৰ সংস্থাপনৰ বাবে নিষ্ঠাৰে কাম কৰা স্বেচ্ছাসেৱী সংস্থাসমূহক আগবাঢ়ি আহিবলৈ আহ্বান জনায়।
1: ব্যৱসায়ীসকলৰ লগত যিসকল যুৱক ভিক্টিম হ'ল, তেওঁলোকক আমি ৰিহেবিলিটেশ্যন কেনেকে কৰিব পাৰোঁ? আজি দেখা যায় যে যিবিলাক নিচা মুক্তি কেন্দ্ৰ আছে, তেওঁলোকেও বহুতৰ, মই সকলোকে নকওঁ, দুই চাৰিজনে তেওঁলোকে নিজে ড্ৰাগছ দিয়া আৰম্ভ কৰি দিয়ে। নিচা মুক্তি কেন্দ্ৰ গৈ পেলাই আকৌ ড্ৰাগছ খোৱাৰে এটা কেন্দ্ৰ হৈ পৰে। গতিকে এই দিশতো আমি ভাল ভাল এনজিঅ'ক আমি আহ্বান জনাম যে আপোনালোকে ৰিহেবিলিটেশ্যন চেণ্টাৰৰ কাৰণে আগবাঢ়ি আহক, চৰকাৰে আৰ্থিক সহায় কৰিব।
0: নিচাসক্তসকলৰ পুনৰ সংস্থাপনৰ বাবে এখন আঁচনি ৰূপায়ণ কৰা হ'ব বুলিও তেওঁ সদনক জানিবলৈ দিয়ে। উল্লেখযোগ্য যে কংগ্ৰেছৰ বিধায়কগৰাকীয়ে 2021 চনৰ পৰা 2025 চনলৈ ৰাজ্যত প্ৰায় 2,929 কোটি টকা মূল্যৰ মাদক দ্ৰব্য জব্দ হোৱা বুলি সদনক তথ্য দিছিল। বিষয়টো সন্দৰ্ভত আলোচনাত অংশ লৈ মন্ত্ৰী পীযুষ হাজৰিকাই কয় যে ৰাজ্যত মাদক দ্ৰব্য সৰবৰাহৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাইছে। একেদৰে জব্দ কৰা নিচাযুক্ত দ্ৰব্যৰ পৰিমাণো বৃদ্ধি পাইছে। 2025 বৰ্ষত মাদক দ্ৰব্য সম্পৰ্কিত গোচৰত 4,901 জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।
2: 2021 চনত কেছ ৰেজিষ্টাৰৰ সংখ্যাটো হ'ল 2,254টা, 2022 চনত কেছ হ'লগৈ 800-800 টা, আৰু 2023 চনত হ'লগৈ 3,035টা, 2024 চনত হ'লগৈ 3,323টা, 2025 চনত হ'ল 3,333টা। পাৰ্চন এৰেষ্টেড হ'ল 2021 চনত 4,175টা, 2025 চনত হ'ল 4,901টা। মই কৈছিলো যে তেতিয়া 1 কেজিৰ এভাৰেজত হেৰইন সিজড হৈছিলে। 2021 চনত হেৰইন জব্দ হ'ল 67 কেজি। যদি এইখন চৰকাৰে গুৰুত্ব সহকাৰে কাম নকৰিলে হয়, গৃহ বিভাগে যদি ছিৰিয়াছলি বা অভিযান তীব্ৰতৰ নকৰিলে হয়, যদি আছামীবিলাকক বা যিবিলাক অভিযুক্ত তেওঁলোকক এৰি দিলে হয়, ইমান কেছ ৰেজিষ্টাৰো নহ'ল হয়, ইমান মানুহ এৰেষ্টো নহ'ল হয়।
0: 16শ অসম বিধানসভাৰ বাজেট অধিৱেশনৰ আজি দ্বিতীয় দিনা কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ক লৈ আলোচনা অনুষ্ঠিত হয়। আজি সদন পৰিচালনা নিয়মাৱলীৰ 301 নিয়মৰ অধীনত কেইবাটাও বিষয়ত আলোচনা হয়। বিধায়ক কৃষ্ণেন্দু পালে আজি জলজীৱন মিছন সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰে। কালিৰে পৰা অনুষ্ঠিত 21 দিনীয়া এই অধিৱেশনত মুঠ 16খন বৈঠক অনুষ্ঠিত হ'ব। বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই 10 জুলাইত ডঃ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন পূৰ্ণাংগ বাজেট উত্থাপন কৰিব। অহা 31 জুলাইত বাজেট অধিৱেশনৰ অন্ত পৰিব। ব্ৰিক্ছ সদস্য ৰাষ্ট্ৰসমূহে গুৱাহাটীত অনুষ্ঠিত মাদক দ্ৰব্য বিৰোধী সংস্থাৰ মুৰববীসকলৰ বৈঠকত গ্ৰহণ কৰা ঘোষণা পত্ৰ মৰ্মে মাদক দ্ৰব্যমুক্ত বিশ্ব গঢ়ি তোলাৰ বাবে সংকল্প লৈছে। কেন্দ্ৰীয় মাদক দ্ৰব্য নিয়ন্ত্ৰণ সংস্থাৰ সঞ্চালক প্ৰধান অনুৰাগ গাৰ্গে দেশত ব্ৰিক্ছ ভাৰ্চুৱেল কৰ্মবাহিনী গঠন কৰি এই ক্ষেত্ৰত কাম কৰি যোৱাৰ ওপৰত গুৰুত্ব দিছে। উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগত গুৱাহাটীত দুদিনীয়াকৈ অনুষ্ঠিত ব্ৰিক্ছ ৰাষ্ট্ৰগোষ্ঠীৰ মাদক দ্ৰব্য বিৰোধী সংস্থাৰ মুৰববীসকলৰ বৈঠকৰ আজি সামৰণি পৰে। গৃহ মন্ত্ৰালয়ৰ অধীনৰ মাদক দ্ৰব্য নিয়ন্ত্ৰণ সংস্থাৰ উদ্যোগত কালিৰে পৰা অনুষ্ঠিত এই বৈঠকত নিচাযুক্ত দ্ৰব্যৰ সৰবৰাহ আৰু ইয়াৰ অপব্যৱহাৰৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত ব্ৰিক্ছৰ সদস্য ৰাষ্ট্ৰ আৰু দেশৰ মাদক দ্ৰব্য বিৰোধী সংস্থাৰ মুৰববী তথা জ্যেষ্ঠ বিষয়াসকলে অংশ লয়। ভাৰতীয় প্ৰতিনিধি দলৰ নেতৃত্বত থকা মাদক দ্ৰব্য নিয়ন্ত্ৰণ ব্যুৰৰ সঞ্চালক প্ৰধান অনুৰাগ গাৰ্গে এই বৈঠক মুকলি কৰি কয় যে মাদক দ্ৰব্যৰ সৰবৰাহ আৰু ইয়াৰ লগত জড়িত দ্ৰব্যসমূহৰ ব্যৱহাৰ ৰোধ কৰাৰ উদ্দেশ্যে গোলকীয় প্ৰত্যাহ্বানৰ মুখামুখি হোৱাৰ পৰিপ্ৰেক্ষিতত ব্ৰিক্ছ ৰাষ্ট্ৰসমূহৰ সামৰ্থ্য বৃদ্ধি কৰাৰ লগতে এই সন্দৰ্ভত স্থিতি দৃঢ় হ'ব লাগিব।
3: শৰাইঘাটৰ পুৰণি দলং মেৰামতিৰ বাবে 13 জুলাইৰ পৰা 15 ছেপ্টেম্বৰলৈ বন্ধ থাকিব বুলি কামৰূপ মহানগৰ জিলা আয়ুক্ত স্বপ্নিল পালে প্ৰকাশ কৰিছে। এই সময়ছোৱাত পুৰণি শৰাইঘাট দলঙেৰে যান বাহনৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ থাকিব। আজি হেঙেৰাবাৰীৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত এখন সংবাদমেলত কামৰূপ মহানগৰ জিলা আয়ুক্ত স্বপ্নিল পালে এই কথা ঘোষণা কৰে। জিলা আয়ুক্তগৰাকীয়ে কয় যে ৰেল বিভাগকে ধৰি বিভিন্ন বিভাগৰ বিষয়াৰ সৈতে আলোচনাৰ পাছত পুৰণি শৰাইঘাট দলং মেৰামতিৰ বাবে বন্ধ ৰখাৰ সিদ্ধান্ত লোৱা হয়। তদুপৰি উৎসৱকালীন পৰিৱেশৰ সৈতে লক্ষ্য ৰাখি 15 ছেপ্টেম্বৰৰ ভিতৰত মেৰামতিৰ কাম সম্পূৰ্ণ কৰিবলৈ ৰেল বিভাগক কোৱা হৈছে। এই ক্ষেত্ৰত যাতে কোনোধৰণৰ অসুবিধাৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি যান বাহন ব্যৱস্থাপনা সাজু কৰি তোলা হৈছে বুলি জিলা আয়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে।
4: 13 জুলাই 2026ৰ পৰা অলমষ্ট 2 মান্থছৰ কাৰণে মেজৰ ৰিপেয়াৰিং ৱৰ্ক আছে। অল্ড শৰাইঘাট ব্ৰিজটো ট্ৰান্সপৰ্টেশ্যনৰ কাৰণে বন্ধ থাকে। চ' ডিউৰিং দেট পিৰিয়ড যেতিয়া অল্ড শৰাইঘাট ব্ৰিজটো বন্ধ থাকিব, আমাৰ নিউ শৰাইঘাট ব্ৰিজত দুটা ফালৰ ট্ৰাফিক মুভমেণ্টে হ'ব। চ' আজিৰ দিনত মেট্ৰ'ৰ পৰা কামৰূপ যোৱা যিমান ভেহিকেল আছে, এইটো নতুন ব্ৰিজ দি যায়, আৰু কামরূপ।

0: পৰা মেট্ৰলৈকে অহা যিমান ভেহিকল আছে এইটো পুৰণা ব্ৰিজ দি আহে। চ' অল্ড ব্ৰিজটো বন্ধ কৰি দিয়াৰ লগে লগে এই গোটেইখিনি ট্ৰাফিক এই নিউ ব্ৰিজ দিয়ে আহিব বোথ ৱেজ। চ' তাৰ কাৰণে যিকেইটা কাম আছে আমি নেক্সট ছিক্স ডেজ যিটো আমাৰ হাতত আছে এইটো আমি কমপ্লিট কৰিম নতুন পাৰ্কত।
1: ৰাজ্যৰ বন বিভাগে আজি বন সপ্তাহৰ সামৰণি উপলক্ষে প্ৰতিটো বিধানসভা সমষ্টিত জন্মদিন সেউজ শপত উদ্যান শীৰ্ষক একোখনকৈ উদ্যান নিৰ্মাণৰ শুভাৰম্ভ কৰিছে। ডিমৰুৱা সমষ্টিত আজি বন আৰু পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই এই উদ্যান নিৰ্মাণৰ শুভাৰম্ভ কৰে। জনসাধাৰণক গছপুলি ৰোপণ আৰু প্ৰতিপালনৰ সৈতে আত্মিকভাৱে জড়িত কৰাৰ লক্ষ্যৰে এই উদ্যান নিৰ্মাণৰ পৰিকল্পনা কৰা হৈছে। উল্লেখযোগ্য যে বন আৰু পৰিৱেশ মন্ত্ৰীগৰাকীয়ে কালি অসম বিধানসভাত এই বিষয়ে প্ৰকাশ কৰিছিল। বন বিভাগে চোৱা চিতা কৰিবলগীয়া এই উদ্যানখনত সমষ্টিৰ যিকোনো ব্যক্তিয়ে নিজৰ জন্মদিন উপলক্ষে একোটা গছপুলি ৰোপণ কৰিব পাৰিব বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।
2: আগে এটা নতুন চিন্তাৰে যাতে আমি গছ বন ৰক্ষা কৰাৰ ক্ষেত্ৰত সাধাৰণ মানুহৰ আবেগকো জড়িত কৰি ৰাখিব পাৰো সেই কথাটো লক্ষ্য ৰাখিয়ে আমি জন্মদিন শপত উদ্যান নামেৰে প্ৰতিখন বিধানসভা সমষ্টিতে একোখন উদ্যান কৰাৰ সিদ্ধান্ত লৈছিলো। আজি ইয়াৰ কাম শুভাৰম্ভণি কৰিলো। ডিমৰিয়া সমষ্টিত আজি প্ৰথম আমি এখন জন্মদিন শপত উদ্যান কৰিলো। আজি যি দুগৰাকীৰ জন্মদিন, এগৰাকী দুবছৰীয়া ছোৱালী, এগৰাকী আমাৰ 38 বছৰীয়া যুৱক, গতিকে দুয়োগৰাকীয়ে লগতে আমিও একোকোডাল গছপুলি ৰুলো। আৰু এই গছপুলি ৰুই আমি জন্মদিনত এটা শপত লৈছো যাতে আমি সদায় গছ এনেকে লগাই যাওঁ, গছক প্ৰতিপালন কৰো আৰু এখন সুন্দৰ সেউজ ধৰণী, সেউজ পৃথিৱী, সেউজ অসম গঢ়িব পাৰো। আৰু এয়া আমাৰ এটা নতুন ইনিচিয়েটিভ এইকাৰণে আছিল যে আমি বন সংৰক্ষণৰ লগত ৰাইজক আত্মিকভাৱে জড়িত কৰিব বিচাৰো।
1: অসম অৰুণাচল প্ৰদেশ সীমান্তৰ বিহালী অভয়াৰণ্যৰ ৰাধাচুৰত কালি হোৱা গুলীয়াগুলীৰ ঘটনাস্থলীত আজি বিশ্বনাথ জিলাৰ আৰক্ষী আয়ুক্ত, আৰক্ষী অধীক্ষককে ধৰি প্ৰশাসনীয় দল উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। কালি অৰুণাচলৰ 30 লোকে বনাঞ্চল ধবংস কৰি থকাৰ কাৰ্যক বাধা দিবলৈ যোৱা অসমৰ বন বিভাগ আৰু আৰক্ষী প্ৰশাসনৰ এটা দলক লক্ষ্য কৰি দুৰ্বৃত্তই কমেও 15 গুলীচালনা কৰিছিল। অৱশ্যে এই ঘটনাত কোনো লোক হতাহত হোৱা নাই বুলি আমাৰ সংবাদদাতাই জনাইছে। আজি বিশ্বনাথ জিলাৰ আয়ুক্ত কৰবী শইকীয়াকৰণ, আৰক্ষী অধীক্ষক অজাগৌৰণ বসুমতাৰী, পূব শোণিতপুৰ বন সংমণ্ডল প্ৰাধিকাৰী চম্পক ডেকা আৰু সাংসদ ৰঞ্জিত দত্তই ঘটনাস্থলী পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়। উল্লেখযোগ্য যে কেইবা দশক ধৰি অঞ্চলটোত ভূমি দখল আৰু বনাঞ্চল ধবংস কাৰ্য চলি আহিছে। প্ৰধানমন্ত্ৰী অনুসূচিত জাতিৰ অভ্যুদয় যোজনাৰ অধীনত শোণিতপুৰ জিলা গ্ৰন্থাগাৰ প্ৰেক্ষাগৃহত আজি অনুদান ভিত্তিক বিত্তীয় সহায় বিতৰণ অনুষ্ঠান সম্পন্ন হয়। ৰাজ্যিক গ্ৰাম্য জীৱিকা অভিযানৰ সহযোগত অনুসূচিত জাতি আৰু পিছপৰা শ্ৰেণী কল্যাণ সঞ্চালকালয়ে এই অনুষ্ঠানৰ আয়োজন কৰে। অনুষ্ঠানত শোণিতপুৰ জিলা আয়ুক্তগৰাকী মুখ্য অতিথি হিচাপে উপস্থিত থাকে। অনুষ্ঠানত জিলাখনৰ মুঠ 20 আত্মসহায়ক গোট আৰু 30 আত্মসহায়ক গোটৰ সদস্যক আৰ্থিক অনুদান বিতৰণ কৰা হয়। আৰ্থিক অনুদান বিতৰণ উপলক্ষে আত্মসহায়ক গোটসমূহে প্ৰস্তুত কৰা বিভিন্ন সামগ্ৰী প্ৰদৰ্শনী অনুষ্ঠিত হয়। দীপৰ বিল পাঁচপৰা সমবায় সমিতিয়ে প্ৰতিবছৰৰ দৰে এইবাৰো দীপৰ বিলত প্ৰায় 3 কুইণ্টল মাছৰ পোনা এৰি দিয়ে। এই উপলক্ষে দীপৰ বিলৰ দক্ষিণ পাৰত থকা শ্ৰী শ্ৰী ভাঙাৰা গোসাঁই মন্দিৰ চৌহদত এটা চমু অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানত দীপৰ বিল সুৰক্ষা মঞ্চৰ সাধাৰণ সম্পাদক প্ৰমোদ কলিতা, দীপৰ বিল পাঁচপৰা সমবায় সমিতিৰ সভাপতি আৰু সম্পাদকৰ লগতে কেইবাজনো ব্যক্তি উপস্থিত থাকে। এতিয়া পৰৱৰ্তী বাতৰি শুনক অৰুণিমাৰ পৰা।
3: জৈৱ বৈচিত্ৰ আইন 2002ৰ অধীনত মিজোৰামৰ প্ৰাকৃতিক ইতিহাস সংগ্ৰহালয়ক দেশৰ একবিংশ অনুমোদিত সংৰক্ষণস্থলী হিচাপে অধিসূচনা জাৰি কৰা হৈছে। পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ে ৰাষ্ট্ৰীয় জৈৱ বৈচিত্ৰ প্ৰাধিকৰণৰ পৰামৰ্শ অনুসৰি এই অধিসূচনা জাৰি কৰিছে। অনুমোদিত সংৰক্ষণস্থলীসমূহ দেশৰ জৈৱ বৈচিত্ৰ, প্ৰশাসন, পৰিকাঠামোৰ অন্যতম গুৰুত্বপূৰ্ণ উপাদান বুলি বিবেচনা কৰা হয়। এই সংগ্ৰহালয়টোৱে বিভিন্ন বচা বচা উদ্ভিদৰ প্ৰজাতি নমুনা, সৰীসৃপ, উভচৰ, মাছ, পখিলা, ভেকুলী আদিৰ বিচিত্ৰ প্ৰজাতিৰ নমুনা সংৰক্ষণ কৰিব। উল্লেখযোগ্য যে মিজোৰাম বিশ্ববিদ্যালয়ৰ তত্বাৱধানত 2022 স্থাপন কৰা এই প্ৰাকৃতিক ইতিহাস সংগ্ৰহালয় ভাৰত বাৰ্মা জৈৱ বৈচিত্ৰৰ মূল কেন্দ্ৰত অৱস্থিত। মিজোৰামৰ লগতে ইয়াৰ বিস্তীৰ্ণ উত্তৰ পূৰ্বাঞ্চলত 7,500ৰো অধিক ফুল আৰু 2,000ৰো অধিক প্ৰাণী প্ৰজাতি পোৱা যায়। চৰকাৰী পেঞ্চনৰ সন্থাৰ বজালি জিলা শাখাৰ উদ্যোগত আজি সন্থাৰ 40 প্ৰতিষ্ঠা দিৱস অনুষ্ঠিত হয়। অনুষ্ঠানত পাঠশালা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি চক্ৰপাণী কলিতাই বিশিষ্ট অতিথি হিচাপে অংশ লয়। পেঞ্চনৰ সন্থাৰ সক্ৰিয় সদস্য সতীশ তালুকদাৰে আঁত ধৰা অনুষ্ঠানত বিভিন্নজনে ভাষণ দিয়াৰ লগতে পাচকবনীয়া গীত মাত পৰিৱেশন কৰা হয়। ইয়াৰ পূৰ্বে পুৱা সন্থাৰ সভাপতি মীনেন্দ্ৰ বৰ্মনে পতাকা উত্তোলন কৰে। অনুষ্ঠানৰ সৈতে সংগতি ৰাখি গছপুলি ৰোপণ কৰা হয়।
4: যোৰহাটৰ জিলা আয়ুক্ত জয় শিৱানীয়ে আজি চিনামৰা উড়ন সেতুৰ নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰ বুজ লয়। নিৰ্মাণস্থলী পৰিদৰ্শন কালত তেওঁ নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত উড়ন সেতু সম্পূৰ্ণ কৰাৰ সন্দৰ্ভত গুৰুত্ব আৰোপ কৰে। জিলা আয়ুক্তগৰাকীয়ে সংশ্লিষ্ট বিভাগৰ বিষয়া, অভিযন্তা তথা নিৰ্মাণকাৰী সংস্থাক সমগ্ৰ প্ৰক্ৰিয়াটো অধিক খৰতকীয়া কৰাৰ লগতে যাত্ৰীসকলৰ সুৰক্ষা আৰু গুণগত মান অক্ষুণ্ণ ৰাখি কাম সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে। জিলা আয়ুক্তগৰাকীয়ে যোৰহাটৰ নৱনিৰ্মিত জিলা আয়ুক্তৰ কাৰ্যালয়ৰ নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰো বুজ লয়। পৰিদৰ্শন কালত তেওঁ ভৱনটোৰ আন্তঃগাঁথনি আৰু চলি থকা সকলো কামৰ পৰ্যালোচনা কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি নতুন দিল্লীত চলিত বছৰৰ দুৰাণ কাপ ফুটবল প্ৰতিযোগিতাৰ ট্ৰফী আনুষ্ঠানিকভাৱে উন্মোচন কৰে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত দিয়া ভাষণত ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে চলিত বছৰৰ দুৰাণ কাপ, প্ৰেচিডেণ্টছ কাপ আৰু ছিমলা ট্ৰফী প্ৰতিযোগিতাত নতুন নতুন দলে প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হ'ব। চলিত বছৰৰ প্ৰতিযোগিতাত শ্ৰীলংকাৰ খেলুৱৈ দলে অংশগ্ৰহণ কৰাত সন্তোষ প্ৰকাশ কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে নতুন নতুন দলৰ অন্তৰ্ভুক্তিয়ে এই ঐতিহাসিক প্ৰতিযোগিতাক পূৰ্বতকৈ অধিক জনপ্ৰিয় কৰি তুলিব বুলি আশা প্ৰকাশ কৰে। প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা প্ৰতিটো দল আৰু খেলুৱৈসকললৈ শুভেচ্ছা জ্ঞাপন কৰি তেওঁ ক্ৰীড়াসুলভ মানসিকতাৰ প্ৰকৃত উদ্যম অক্ষুণ্ণ ৰাখি শ্ৰেষ্ঠ প্ৰদৰ্শনৰ জৰিয়তে এই ঐতিহাসিক প্ৰতিযোগিতাক অধিক মৰ্যাদা প্ৰদান কৰিবলৈ তেওঁলোকক আহ্বান জনায়। এইবেলি গুৱাহাটী, ইম্ফল, শ্বিলং আৰু কলকাতাৰ লগতে ৰাঁচীতো এই প্ৰতিযোগিতাৰ আয়োজন কৰিবলৈ লোৱাত ৰাষ্ট্ৰপতিগৰাকীয়ে সন্তুষ্টি ব্যক্ত কৰে। জনসাধাৰণক পৰস্পৰৰ কাষ চপাই নিয়াত ফুটবলে অনন্য ভূমিকা পালন কৰে বুলি উল্লেখ কৰি তেওঁ কয় যে এই খেলুৱৈসুলভ মানসিকতাই খেলপথাৰৰ পৰিসীমা অতিক্ৰম কৰি খেলুৱৈসকলৰ শৃংখলা, সংকল্পবদ্ধতা আৰু দলীয় উদ্যম বৃদ্ধি কৰে। বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ আজি আমেৰিকা যুক্তৰাষ্ট্ৰৰ আটলাণ্টাত হ'বলগীয়া প্ৰি কোৱাৰ্টাৰ ফাইনেলৰ এখন খেলত আৰ্জেণ্টিনা ইজিপ্তৰ মুখামুখি হ'ব। ভাৰতীয় সময় অনুসৰি খেলখন নিশা 9:30 বজাত অনুষ্ঠিত হ'ব। আনহাতে কানাডাৰ ভেংকুভাৰত আজি হ'বলগীয়া প্ৰি কোৱাৰ্টাৰ ফাইনেলৰ অন্তিমখন খেলত কলম্বিয়াই ছুইজাৰলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ভাৰতীয় সময় অনুসৰি খেলখন মাজনিশা 1:30 বজাত অনুষ্ঠিত হ'ব। ভাৰত আৰু ইংলেণ্ডৰ মাজত চলি থকা টি20 ক্ৰিকেট শৃংখলাৰ তৃতীয়খন খেল আজি নটিংহামত অনুষ্ঠিত হ'ব। ভাৰতীয় সময় অনুসৰি খেলখন নিশা 10:00 বজাৰ পৰা অনুষ্ঠিত হ'ব। উল্লেখযোগ্য যে শৃংখলাৰ প্ৰথমখন খেল বৰষুণৰ বাবে পৰিত্যক্ত হোৱাৰ পাছত দ্বিতীয়খন খেলত ঘৰুৱা দল ইংলেণ্ডে ভাৰতক 4 উইকেটত পৰাস্ত কৰিছে। ৰাজ্যত মাদক দ্ৰব্য সৰবৰাহ নিয়ন্ত্ৰণৰ বাবে গৃহ মন্ত্ৰালয়ে পদক্ষেপ গ্ৰহণ কৰিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বিধানসভাত প্ৰকাশ। গুৱাহাটীত অনুষ্ঠিত ব্ৰিক্ছ ৰাষ্ট্ৰৰ মাদক দ্ৰব্য বিৰোধী সংস্থাৰ মুৰববীৰ বৈঠকৰ সামৰণি। মেৰামতিৰ বাবে শৰাইঘাটৰ পুৰণি দলং 13 জুলাইৰ পৰা বন্ধ থাকিব বুলি কামৰূপ মহানগৰ জিলা আয়ুক্তৰ ঘোষণা। বন বিভাগৰ উদ্যোগত ডিমৰিয়াত জন্মদিন সেউজ শপত উদ্যানৰ শুভাৰম্ভ। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত আজি আৰ্জেণ্টিনা ইজিপ্তৰ আৰু ছুইজাৰলেণ্ড কলম্বিয়াৰ মুখামুখি।
5: आकाशवाणी का यह हफलंग केंद्र है। स्थानीय भाषाओं के कार्यक्रम में अब हम प्रस्तुत करने जा रहे हैं डिमासा कार्यक्रम। इसमें आज लोकगीत पेश कर रहे हैं गोपाल बाठड़ी।
6: सुना रहा है